0: পৰা একচন প্লানস বনাই কিনা মেকানিজমস ইমপ্লিমেন্ট কৰি তাকত কৰি দিবলৈ দৰকাৰ জনাইছে। এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান বা কৈছে চৰকাৰ বা খাৰিফ ছিজন কাৰণে এডভান্স পৰা তৈয়াৰ কৰি কিনা এল নেনিঅ' পৰা মনচুন কমজোৰ কৰি দিয়াৰ পৰা দুখ লগতে চামনা কৰিবলৈ কিষাণ খান লগত মদত দিবলৈ আছে। এটা প্ৰেছ কনফাৰেন্স নাই দিল্লী দি যোৱাকালি শ্ৰী চৌহান বা কৈছে কি দেশটি এতিয়া তাকটি 43% প্ৰকণ কমটি থাকি আছে আৰু মনচুনটো জুলাই দিবি কমজোৰ হবলৈ পাৰে।
1: Overall rainfall has been 43% below normal so far, and according to the weather forecast, conditions are likely to remain weak until the week ending 2nd July. This means that our kharif crops could be affected. We have been preparing for such situations for quite some time. An assessment has also been carried out to determine how many districts may be affected. Based on the current projections, around 315 districts are likely to experience deficient rainfall.
0: শ্ৰী জহান ভাৰ কৈছে কি ষ্টেটছখন লগতে পালছেছ ধান আৰু অইল ছিডছ নিচিনা বঢ়াই দিবলৈ চাল্লাহ দিছে যোন কাৰণে পানী বেছি দৰকাৰ নাই আৰু মৌচুম বিয়া নিচিডিবি নোকচান কমটি আছে। তাৰ পৰা কৈছে কি চাইণ্টিফিক প্ৰটকলছ ঠিক সময় ক্ৰপ প্লানিং কৰি আৰু ষ্টেটছ লগতে মিলাই কিনে ডিষ্ট্ৰিক্ট লেভেল তৈয়াৰ খান মজবুত কৰি দিছে। শ্ৰী জৱান বা কৈছে কি কৃষি বিজ্ঞান কেন্দ্ৰাছ আৰ্কমেট ইউনিটছ আৰু দোষৰ এডভাইজৰী চেনেলছ খান চলাই কিনে কিষাণ খান লগতে ঠিক সময় গাইডেন্স দি আছে। আৰু ডেপুটি কমিশ্যনাৰ মুকুকচুং অজিত কুমাৰ বৰ্মা বা চেন্সিছটো নেশ্যনেল প্লানিং পলিচি বনাই দিয়া ৰিচৰ্চ জমা কৰি আৰু ইমপ্লিমেণ্টেশ্যন কাৰণে ফাউণ্ডেশ্যনেল ডেটাবেছ হিচাপে দৰকাৰ জনাইছে। শ্ৰী বৰ্মাৰ পৰা একটা কনচালটেটিভ মিটিং ডি চি কনফাৰেন্সত মুকুকচং ডিষ্ট্ৰিক্টি যোৱাকালি কথা কৰি কেনে এতিয়া চেন্সিছ অপাৰেশ্যন জাৰি থাকিয়া আৰু নতুন লাখো হোৱা ছেল্ফ ইনিউমাৰেশ্যন ফেজ দি জাননী পঢ়াই কেনে ঠিক হিচাপ ভাগ ল'বলৈ দিবলৈ কৈছে। তাৰপৰা চেন্সিছ 2027 পৰা ইণ্ডিয়া লগা সবচে পহিলা পৰা চেন্সিছটো পুৰা ডিজিটেল নিয়ম দি ৰাখি কেনে মানুহখন ইম্পাৱাৰ কৰি দিব আৰু ফিল্ড ইনিউমাৰেটৰ্ছ কাৰণে আছান আৰু কাম ইফিচিয়েণ্ট হবলৈ দিব আছে। শ্ৰী বৰ্মা বা সব চেণ্টাৰ চেন্সিছ অফিচিয়েলছ লগতে চাহী ডেটা কালেকশ্যন দি দৰকাৰ ৰাখিবলৈ আৰু ছেল্ফ ইনিউমাৰেশ্যন এক্সাৰচাইজ বঢ়াই দিবলৈ অনুৰোধ কৰিছে। একে সময়তে মানুহখন যোন বা ছেল্ফ ইনিউমাৰেশ্যন কৰিবলৈ ইচ্ছা আছে তাইখন বা অফিচিয়েল পৰ্টেল sc.census.gov.in দি লগ ইন কৰিবলৈ পাৰিব। Questionnaires the sc.census.gov.in/ss/sc_question.pdft advanced par download koribuli paribo aru itu logot aji phujor laga khobor imandi ses kori asi huni thakibi samsat baji 10 minute nakamis khobor ani dibole ase।

एक ही कलाकार हिंदी फिल्म ही गेट्स प्रोग्राम दे दूसरा गेट होने था कि से एक अजनबी फिल्म की गेट म्यूजिक दिसे अमर मोहली और लिरिक समीर होने था का सब लाग दूसरा गेट अको ना बजाओ गोटे अपना खाना की सुमांत मैसेजेस अको लो दिया से আজি ফুজিৰ নিমাদি বয় আৰু নিমাদি গাৰ্ল গ্ৰাম জছৱাদী মধ্য প্ৰদেশ পৰা প্ৰগ্ৰামটো আহি কিনে চামিল হৈ কিনে আছে আৰু সাতে গুড মৰ্ণিং উইছ আৰু হাউ আৰ ইউ কোৱা আছে ভেৰি ভেৰি গুড মৰ্ণিং টু দ্য বোথ অফ ইউ নিমাদি বয় আৰু নিমাদি গাৰ্ল আৰু ইয়াতে খবৰ একদম বঢ়িয়া আছে ঠিক ঠাক আছে কৈ কিনে জনাই দি আছে আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে অ'কে দিছ ইজ আকাশবাণী লিচনাৰ্ছ গ্ৰুপ Okay, FM Tragopan family and listeners, a very good morning and have a beautiful day. We are enjoying Super Hit playlist. Koi gina likhi gina pathai ase. Akashvani listeners group, a very, very good morning and busy, busy khushi ase. Notun listeners group ase. Aji first time, moi laga show time de Akashvani listeners group khan laga message puri gina busy bhal lagi ase. Group bhi alak alak ahya suru hui ja ase. Apnar khan sab ke swagat kure ase program te. Aro inika hai apnar khan la jori banai rakhi thagi bhi. Aro FM track upon 113 মেগাহার্টজ লটে সাত দি থাকিবি কই কিনে জনাই দি আছে দুর্গেশ নাগনপুরী পৰা কো লিখি আছে দিদি থ্যাংক ইউ ফর প্লেইং টু খাপ হে ইয়া কই জাদুগারী অকে বেশি খুশি আছে আপনার প্রোগ্রামটি আইগে না সামিল হয়েছে আর আপনার লাগা পছন্দিতা গীত হলে বি শুনবলে পাই আছে তো আগে লাগা গীত খান বি শুনিবি আর এনজয় করে থাকিবি শুনি থকা সববিলাক এটা সময়টা নিদি আছে কোহিমা টাউন লগা রেল টাইমতে ট্রেফিক আপডেট মন খোলা পৰা লৈ কিনা পি এইচ কিউ জাংশন মাজতে নর্থ বাউণ্ডে ভারী ট্রেফিক দেখাই আছে কিন্তু সাউথ বাউণ্ডেটো হালকা হালকা ট্রেফিক দেখাই দি আছে যদি আপনার খান আলাক রাস্তা লব কইলে লব পারে ওল্ড মিনিষ্টার্স হিল পৰা লৈ কিনা জেল কলোনি পিএইচ কিউ জাংশন পৰা লৈ কিনা মেজর জাংশন মাজত লগা রাস্তা নর্থ বাউণ্ডে ইয়াতে মডারেট ট্রাফিক দেখাই আছে মানে ট্রাফিক টু ইমান ভারী নয় ইমান হালকা বি নয় মাজতে আছে কিন্তু সাউথ বাউন্ডেটো হলে হালকা ট্রাফিক দেখাই আছে আলাক রাস্তা লব কইলে লব পারে পারা মেডিকেল পৰা লৈ কিনা টি মডেল নহলে বা আইজি আর লেডি স্মাইলস রোড টিসিপি পৰা লৈ কিনা রাজু পয়েন্ট মাজত লাগা রাস্তা নর্থ বাউন্ড আর সাউথ বাউন্ড ইতিয়া সময়তে মডারেট দেখাই দিয়ে আছে মানে ট্রাফিক টু মাজতে আছে এইটোৰ ওপৰতে আপোনাৰ খান আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে টি চি পি পৰা লৈ কিনা ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনা এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনা খুচিজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে হ'লে বি চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনা এন এইচ এ কে হাইস্কুল জাংশন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা টিপি নৰ্থ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে আৰু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে আলাক ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে বিলিগ্ৰাম ৰোড পৰা লৈ কিনা ডি বি এছ নহ'লে বা হাইস্কুল জাংশন পৰা লৈ কিনা টি মডেল ৰোড আৰু এন এইচ এ কে জাংশন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা লগা চাইড টিপি হালকা হালকা ট্ৰেফিক দেখাই আছে শুনি থকা সববিলাক আপোনাৰ খানা জানকাৰী নিমিত্তে আকৌ কৈ দি আছে নৰ্থ কহিমা কৈছে কৈলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যা লগা ৰাস্তাকে নৰ্থ কহিমা কৈ আৰু চাউথ কহিমা কৈছে কৈলে পি আৰ হিল ফালে আহি অলা ৰাস্তাকে চাউথ কহিমা কৈ এইটো থাকিছে 10 বজি লগা ৰেল টাইমতে কহিমা টাউন ভিতৰ লগা ট্ৰেফিক আপডেট আপোনাৰ খান প্ৰগ্ৰাম লগতে জুৰি থাকিবি আকৌ বি আনি দিয়া হ'ব ৰেল টাইমতে ট্ৰেফিক আপডেট

প্ৰগ্ৰেমটোত দুচৰা গীত শুনি থাকিছে লুট ফিমত, আৰু এইটো গীত কাৰণে মিউজিক দিছে শামীৰ টেণ্ডন আৰু লিৰিক শাবিৰ আহমেদ। শুনি থকা চববিলাক আপোনাৰ খান এক হি কালাকাৰ প্ৰগ্ৰেমটোৱে কিছুমান ফিল্মত পৰা কুনাল গাঞ্জাৱালা লগা ৱাস্তে গীত খান আনি দিয়া শুনি আছে আকাশবাণী এফ এম ট্ৰেকপন 110 মেগাহাৰ্টজ পৰা। প্ৰগ্ৰেম আগে বঢ়াই দি আছে আৰু এইবাৰ শুনিব প্যাৰে মহান ফিল্ম কি গীত।

0: কৰিলে বিমাৰ ভাল হৈ যাব। এনেকুৱা চিমটমছ খান দেখিলে আপুনি লগা ওচৰতে থকা হেলথ আৰু ৱেলনেছ চেণ্টাৰ PHC CHC নহলে হস্পিটেলতে জলদি যাবি। মাল্টি ড্ৰাগ থেৰাপি MDT দাৱাইটো পুৰা ফ্ৰী পাৰ পাব। আহিবি, আমি খান ইটো বিমাৰ লগা বিয়া ভাবনাকে হাতাই দিব। সব মিলি কেনে আমি খান একটা লেপ্ৰচি ফ্ৰী নাগালেণ্ড বনাব। ইটো জানকাৰী দি আছে নেশ্যনেল লেপ্ৰচি ইৰেডিকেশ্যন প্ৰগ্ৰাম, হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ, নাগালেণ্ড।
1: Dear listeners, we will now be listening to Women's Program, and today's Woman Program we have working woman Tolly Toshohei, hosted by Santi.

0: Hello, listeners. Ito Akashvani Kohima, FM Chokopan, 103 MHz. Dear listeners, Makimanu Awas program de Sopke welcome kriyese. Apnihan aji special outreach broadcast interview huni wulese. Tolito Shohe aro Nokma Lamna Junkan, singer aro vocalist from the Mahila band, Nagaland.
1: Hello, good morning. Our sob huni tega listeners kan ge moram salam janai diye se. Itu Akashvani Kohima. Aro mui apni han laga host Meena Biswakarma. Apni han sob ke Mikey Manu program de welcome ase. Aje ami khan lago de khas mehman jury ase from the Mahila band of 15 IRP battalion. Tolito Shohe aro Nokma Lamla. Taijindu bishi bhal singer aro vocalist ase mahila band bara to listeners I bi tahan laga interview aru bachi tahan la journey opore khunibo welcome ase Mikey Manu karyakram de
2: thank you so much
3: thank you ma'am
1: tumi dijin ge interesting question khudi bole ase sabse pehla mu ma'am toli lore shuru kwa sabse pehla mu ase man sopla journey han thaye kinyana man successful hole parishe tumi apni la childhood story till date kinya successful iman tok ahule parishe ito pori kui dibina man listeners kan ge
3: thank you ma'am moila journey do hoise gole do first hoise gole do moi starting de thagadam de moi moila bacha tam de moi school pri thaki she do tam de moi ganahan kuri thaki she to ganahan kuri kuri ne jaram de do shule do school khan de bi kuri thage aro pastor khan babi muhan ge man encourage kuri thage na kuru bole to ina hoino do ai thaki she ina na ai na jai thagadam de মই এইটো পুলিচ লা পচপি এদি আহি এদান দিনে ক'বলৈ মই থকা দৌলে তো মই এদি পুলিচ ফিফটিন আই ইয়াৰ আহিব থকা দৌছো বুলি এইটো পচপি হ'লে তো নি ঈশ্বৰ লা মৰম মই গানা কৰি থকা দাম দে এনেই মহালা পাষ্টাৰ এদি ফিফটিন আই ইয়াৰ লা পাষ্টাৰ আৰু মহালা পাষ্টাৰ তাহান মহান মই গানা কৰিবলৈ এটা চাৰ্চ দি যাইছে কনফাৰেঞ্চ এটা দে তো এইটো দাম দে এইটো বি এনেই ঈশ্বৰ লা প্লেন থাকিছে এইটো কাৰণে আছে নেকি ইনা ভাৱনা কৰে কি কাৰণে ক'লে কেতিয়া মই তাতে যাইছে এনে কাৰণে মই এইটো এক্সট্ৰা ভেকেঞ্চা দে গাইছে এইটো বি এক্সট্ৰা ভেকেঞ্চা দে গান দে পাষ্টাৰো শুনি না তালা মন বেছি খুচি পাইছে একো না তাই ঠিক এইটো দাম দে ফিফটিন আই ইয়াৰ লা ভকলিষ্ট থকা নাই এইটো দাম দে না তো ইনা হয়নোতো মই এইটো দাম দে পাষ্টাৰ বি মোকে নাজানে আৰু মই বি তাইকে নাজানিলোঁ তাই মই লাগ গানা শুনি না তালা মন দি চুচি এইকোনে ঠিক তাই এইটো তাহাঁতে ভকলিষ্টটো লাগি আছে এনে কৈ তাহান দে তাইৰ পৰা থ্ৰু পাষ্টাৰ পাষ্টাৰ মহান তাহান বা কণ্টেক্ট কৰিছে এনে মই এইটো তাহাঁতেতো মই পঢ়ি থাকিছে মই লা গ্ৰেজুৱেশ্যন এক্সাম দিবলৈ এনে থকা তাহাঁতে থাকিছে তো তাহান তাহান পৰা এনে কোৱা তাহাঁতে মইতো আয়া ইমান শ্বক লাগিছে না ফাৰ্ষ্টেতো হ'লে বি এনে ঈশ্বৰ লা মৰম পৰা মই বি প্ৰাৰ্থনা কৰি থাকি এনেতো এনেই একচেপ্ট কৰিছে এনে কৰোঁতো মই গ্ৰেজুৱেশ্যন খতম হৈছে এক্সাম খতম হৈছে আজি খতম হৈছে কালি দো হৈছে বুলিতো মই এপইণ্টমেণ্টটো মই হাতে এনে কৰণে মইতো ইণ্টাৰভিউ ইটোলা মিডল দিবি দি থাকিছে হ'লে ইটোলা ইটো পিছতো মই ডাইৰেক্ট এৰি আহি যাইছে এনে কৰিনে মই লা জাৰ্ণিটো ষ্টাৰ্ট কৰিছে এনে কৰণেতো বেণ্ডে হাত হৈছে বুলিতো বেছি ব্লেছিং মানুহালা ব্লেছিং বি বেছি পাইছে আৰু এতিয়া ইমান তাক পঠিয়াব পাৰা দো হৈছে বুলি কোৱা নিচিনা মহালা ছিনিয়ৰ্ছ মহালা অফিচাৰ্ছ খান বা মহানকে মদত কৰাৰ কাৰণে মই ইমান তাক পঠিয়াব পাৰিছে থেংক ইউ
1: মেম টলি আপুনি বেছি ভাল ৰাখি দিছে আপুনি লা জাৰ্ণি চাইল্ডহুড ফেলুইনা ইমান তো কিনা সাকসেসফুল হব পাইছে আপনি কোয়া নিচনা সে সিনিয়র্স খান হেল্প সব মানুষ হেল্প পড়া ইমান তো আহ পাইছে তো মহান শুনি থাকা লিসনার্স খান বি বেশি এনকারেজ হয়ে না থাকিব তো ম্যাম এটা মই ম্যাম আলম নদ আহি আছে প্লিজ রাবিলা চাইল্ডহুড জার্নি কিনা সাকসেসফুল হলে পাইছে এটা ওপরে কই দিবি না
2: আচ্ছা থ্যাংক ইউ মই হুসি হলে তো বাচ্চা টাইম দিয়ে মহিলা তেলেন মই নিজের রাবি না জানি না

0: Angaki. Thank you.
1: Thank you so much for the beautiful song.
0: My listeners can be bishi enjoy kuna thakibo mam toli aro mam alam lagana hunina apni dujon do mam bhal ra kam kuna ja se to apni hala memorable yadgar performance ni the experience can share kudina a lot listeners can be memorable journey do mwe do mwe pabna do dusra bi bishi ase ni mwan india's got talent di chala ek ta koi dibo ig di chadam de mogan do manuga nishna means je kiba tadi do mando sari gan bi lakawuli na pare to tai kam bai lakai disina mang gi bi sari gan bi to li bi man comfortable nai na perform kruli time di bi man comfortable ekta nai ena rena kiba chai gina stage di kara kura dam di bi ulup sorum mohan to kitabi na lakai na to man sorum na gi de gi she li bi mohan kanna to ini pal ba kaisina kanai na jane man to na jane lu sa gan bai jane ase lu bi pishi pal ba kai ase aro apnian sari laka bi pishi sundor de ke ase wena na mangi na kwa la bi na pare aro ekta do mogan khalwa khalwa pi shi ala khase ta di do na to tuk pi pi shi bai she ke le do mogan nakas kan do mangsu na da ke le do kawo na pare do na to মন তো পিমান নিচিনাই হৈ যায় এইটো পাৰিব নাপাৰে মই না এইটো কেতিয়াবি পাৰিব নাপাৰে পিমাৰ নিচিনাই হৈ যায় মন তো কিলে উলিয়ে পাচা দাম আমাৰ বাগান বা এনা মই গে কিলাই কিনে অহা কাৰণে মন এইটো নাখাইছে উলিয়ে একটা পিমাৰ নিচিনা হৈ যায় তো একচুন একচুন চাই কিনা একটা বি পিমাৰ নিচিনা এটা বি পিমাৰ নিচিনাই না এনাৰ ওৱান মান্থ দু মান না নাখাই কিনা আহিছে ষ্ট্ৰাগল উলিবি এইটো বিচি দি মগান নাকা কিচেন আৰু ৰেষ্টুৰেণ্ট গান আছে সেইকাৰণে
2: শুনিছে
0: হোটেল হোটেল ইটো চানিয়া বিচি দি মান তাতে প্ৰায় কাহ চুৰ হৈছে ইটো হোৱাৰ কাৰণে মান অলপ জিন্দা হৈ যায় ইটো পাৰিব নাপাৰে থেংক ইউ
3: মই লাদ হৈছো গ'লো তো মইতো মই টিভি দি চাই থাকি দে ইণ্ডিয়াজ গট টেলেণ্ট তো মই ভাৱনা কৰে আয়া এইটো হ'ল আয়া মান ভাল দে কিনাবি ইনা যাব পাৰে না মইতো টিভি দে আয়া একবাৰ ন টিভি দে আহিছো বুলি কিনা হ'ব নাই না না মান ইমেজিন না মান নিজকে ইনা ভাৱনা কৰিছো তো এইটো শুনা পিছে দে মহান যাই কিনে কেতিয়াই তো ফাৰ্ষ্ট গানাটো ষ্টেজ দি গ্ৰ'ল থাকিছে না তাতে মই জানি আছিলে একদম মই গলা পিছে বিয়া হৈছে না এইটো তাৰ দে মই নিজৰ মইলা মন দে আয়া ঈশ্বৰ এইটো কি হৈছে না মইতো এইটো চেলেঞ্জ পিছে ডাঙৰ আছে মোৰ কাৰণে মই কান্দিছে তো কেনে মই ষ্টেজতে ঠিক এইটো যাবলৈ তাৰ দে মইলা গলাটো হৈছো বোলো আলাক একটা হৈ যায় চুকি যাইছে না পুঞ্চা হৈ যাইছে তো মইতো কৈছে আয়া মই কাৰণে মইলা বেণ্ড কিনা হ'লে আছে না কোনো মই ইমান মন বিষাই না ঈশ্বৰকে আয়া ঈশ্বৰ আপুনি বা তাকাত নাদিলে তো মই নাপাৰিব দেই কোনো মই ষ্টেজ লা উঠিবলৈ দাম দিবি ইমান ডাঙৰ ষ্টেজ মই এইটো ভাৱনা কৰি থাকালা টিভি দি ওলাইছো বোলে কিনা আনা এনা ভাৱনা কৰি থাকালা মই ৰিয়েলিটি দে উঠিবলৈ আছে আৰু ইমান ডাঙৰ চেলেঞ্জটো মই কাৰণে কিঙা আছে না কোনো মই মন দে মই ঈশ্বৰকে বেছি প্ৰাৰ্থনা কৰিছে না কোনো কেতিয়া ষ্টেজতে উঠিছে এইটো গানাটো উলি ওলাই কিনে আচানক পাৰো এইটো বেছি দে এইটো গল্ডেন বাজাৰ দিয়া দো এইটো চবচে ডাঙৰ মেমৰিটো মই লাইটো লাইফ দে না এইটো মই বাচ্চাবা দিয়ালা মেমৰি দো এইটো চবচে ডাঙৰ ওলা দো থাকিছে মই লা আই জি দিলা জৰ্ণি দে
0: ফ্ৰেণ্ড বৰা কোৱা নিচিনা তাই কলাটো আচানক পৰাই চুকিছে পালি তাইছে বুলি আচানক পৰাই চুকি কিনা তাইতো ইমান

এইটো আকাশবাণী এফ এম ট্ৰেকপেন 110 মেগাহৰ্টজ শুনি থকা চববিলাক এতিয়া সময়টা কোনি আনি দি আছে ৰেল টাইমতে ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে অল্ড মিনিষ্টাৰ চিল পৰা লৈ কিনে জেল কলনি, পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে। হলিবি চাউথ বাউণ্ডেটো হলে হালকা ট্ৰেফিক দেখাই দি আছে। আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে আপোনাৰ খান ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড, টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি মডৰেট ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনে খুচে জে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট, ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি মডৰেট আৰু হালকা ট্ৰেফিক দেখাই দি আছে। আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি হালকা হালকা ট্ৰেফিক দেখাই দি আছে। শুনি থকা চববিলাক এইটো থাকিছে 12 বজি লগা ৰেল টাইমতে কোহিমা টাউন ভিতৰ লগা ট্ৰেফিক আপডেট। আপোনাৰ কাৰণে ট্ৰেফিক আপডেট আকৌ শুনিবলৈ পাব 3:30।

অনিতা গাছবিলাক প্ৰগ্ৰামটি এইবাৰ দুচৰা গীত শুনিবলৈ মন গিনে আমি খানতে লিখি কিনা পঠাইছে চাৰি হাজান কাৰ্বি আংলংপ্ৰা চান্দ্ৰা টিমুং আৰু চান্দ্ৰা টিমুংপ্ৰা পচন্দ কৰিছে দিল মাঙি মোৰ ফিল্ম কি গীত গাই আছে সোনু নিগম আৰু সুনিধি চৌহান চান্দ্ৰা টিমুং যদি আপোনাৰ এতিয়ালৈকে বি শুনি আছে প্ৰগ্ৰামটি জুৰি কিনা আছে কৰিলে মানে শুনিবি আপোনাৰ পচন্দ কৰালা গীত

আৰু ইটো গীতটো পচন্দ কৰি কিনে অনুৰোধ কৰিছে। আম সৰি, ইটো গীতটো শুনিবলৈ মন হৈ কিনে পচন্দ কৰিছে। ডিমাপুৰ পৰা মেলোডি আৰু তাৰ লগা বহুত বহুত সাথীবিলাক শুনিব উদিত নাৰায়ণ আৰু অনুৰাধা পঠোৱাল লগা আৱাজে আই এ মিলন কি ৰাত ফিল্ম কি গীত।

चान्स पे डान्स फिल्मत আপোনালোকে শান আৰু তুলসী কুমাৰ লগা আৱাজটো শুনিলে শুনি থকা সববিলাক প্ৰগ্ৰাম শেষ কৰিবলৈ লা সময়টো পুঞ্চি যায় আছে আপোনাৰ খান সবকে জনাই দি আছে এতিয়াৰ পৰা অলপ পাছতে এফ এম ৰেইনব ৰিলে প্ৰগ্ৰামটো শুনিব আৰু আমি গান আকৌ লগ কৰা হ'ব চাম 3 বজি প্ৰগ্ৰামত চেষ্টে দি আছে হাউচফুল 2 ফিল্মকে গীত গাই আছে ৱাজিদ সুনিধি চৌহান আৰু সুজেন ডি মেল'

0: আৰু অঞ্জলি মছাৰী আৰু গোখা মুখামী
1: আচ্ছা
0: আৰু বিৰাণ হামছি
1: আচ্ছা
0: এইটো কৰোণা লগা আগত পৰা সেইটো থকা কথা যে চব নেমৰ কৰোণা কেইটা এইবিলাক
1: আচ্ছা চবকে ডেডিকেট কৰিব
0: অঁ দে এইটোহে পাতা দিবি ছাৰ দেই
1: বাও বুই থাকিবি দেই শিকাৰী
0: ঠিক আছে
1: অ'কে বাই বাই
0: বাই বাই বাই
1: Well, listeners, it's the Ishii Shikari Rong Puppy, I think. Yes, and yeah, he seems like a very uplift kind of guy. I mean, jolly kuni shina se tai. To tai gana alak dedicate kuro le mun jese, but mun idu gana pachari wa apni gane, aro tai kungun la nam tu shi so manu ngi dedicate kuri gina. Itu ase from the movie Disco Dancer, gana nam se Jimmy aja. Kalakuti se Parvati Khanna, music di se Popularity, lyrics Anjan, itu Mithun Chakraborty, aro Kim Yashpal laga actor kan dikibu itu movie de. And yes, apni kan khuni kina, walau dance groovy.